0: এইটো আকাশবাণী এফ এম ট্ৰেকভেন 110 মেগাহৰ্টজ শুনি থকা সববিলাক এতিয়া সময়তে আকোৱানি দি আছে কহিমা টাউন লগা ৰিয়েল টাইমতে ট্ৰেফিক আপডেট। মন খোলাৰ পৰা লৈ কিনে পিএইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেৰীটো হ'লে ট্ৰেফিকটো মডাৰেট দেখাই আছে, মানে ট্ৰেফিকটো মাজতে আছে, কিন্তু চাউথ বাউণ্ডেৰী হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মনখন ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেইল কলনি, পিএইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তা দিবি নৰ্থ বাউণ্ডেৰী মডাৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু ইমান ভাৰী বি নহয় ইমান হালকা বি নহয় মাজতে আছে। হলিবি চাউথ বাউণ্ডেৰীটো হালকা হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ ইচ্ছা আছে কৰিলে মানে আপোনাৰ খান ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইল ৰোড, টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা টিবি নৰ্থ বাউণ্ডে মডাৰেট ট্ৰেফিক দেখাই আছে কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মনখন ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰীৰ পৰা লৈ কিনে খুচিজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট, ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট, হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা অহা লগাবি আৰু যোৱা লগাবি দুইটা ছাইডটো বি হালকা হালকা ট্ৰেফিক দেখাই আছে। শুনি থকা সববিলাক আপোনাৰ খানা জানকাৰী নিমিত্তে আকৌ কৈ দি আছে নৰ্থ কহিমা কৈছে কলে নাগালেণ্ড চিভিল ছেক্ৰেটেৰিয়েট ফালে যা লগা ৰাস্তাকে নৰ্থ কহিমা কৈ আৰু চাউথ কহিমা কৈছে কলে পিয়াৰ হিল ফালে আহি অলা ৰাস্তাকে চাউথ কহিমা কৈ। এইটো থাকিছে ৰেইল টাইমতে ট্ৰেফিক আপডেট। আপোনাৰ খান প্ৰগ্ৰাম লগতে জুৰি থাকিবি, আকৌ বি আনি দিয়া হ'ব ৰেইল টাইমতে ট্ৰেফিক আপডেট।
1: Online applications are invited from unmarried men and women candidates for grant of short service commission in executive, education and technical branch. Last date for submission of online application is 27 July 2026. For more details, visit www.joinindiannavy.gov.in. The Indian Navy, combat ready, cohesive, Atmanirbhar.

0: আসামপৰা প্ৰেমজিৎ চক্ৰৱৰ্তী, হিতেন্দ্ৰ দাস, আৰু মহাৰাষ্ট্ৰৰ পৰা তনুশ্ৰী বিটিয়া।
1: অ'কে, আৰু বি নাম ল'বলৈ আছে? অ'কে, ঠিক আছে ৰমেশ, আপোনাৰ লগা পচন্দিতা গীত শুনিবি আৰু এনজয় কৰি থাকিবি, আৰু কল কাৰণে থেংক ইউ।
0: থেংক ইউ মেডাম,
1: ৱেলকাম। শুনি থকা সববিলাক প্ৰগ্ৰাম সবচে পহিলাতে শুনিবলৈ মন ঐগিনা পচন্দ কৰিছে আন্দাজ ফিল্মত, আৰু আৱাজ দি আছে কুমাৰ চানু আৰু আলকা য়াগনিক, আৰু এইটো গীতটো ৰমেশ পাত্ৰৰ পৰা, তাৰ লগা বহুত বহুত সাথীবিলাকে ডেডিকেট কৰি কিনা মাং কৰিছে। তো শুনিব আন্দাজ ফিল্ম কি গীত।

0: पात्र रुनु पात्र लाकी जोगेन्द्र रङ्पी सोनाली एनटिपी धरमगिरी रङ्पी आरो बिरेन हान्से हन्द्रिका तिमुङपी चन्द्र तिमुङ आरो बिहासे सुनिल पाङचो कबिले मेथा अपर्व पात्र सुनिता बसुमतारी अञ्जलि बसुमतारी आरो बिहासे भगवान सिंह परमार रमेश प्रजापति तानुश्री राकेश पुरन वर्मा और चुनील झा योगेश और भी ऐसे दिलीप पाउजा गौतम राय बोले चंद्रकांत टाइप और বহুত শুনি থাকা যিমান জন শুনি আছে সবকে ডেডিকেট কৰি দি আছে
1: আচ্ছা ঠিক আছে আমাল বসুমতাৰী আপনার কল কৰিছে আপনার মাঙালা গীত আছে শুনিবি আৰু এনজয় কৰিবি
0: ওদাই দিন পাহৰি যায় থাকে কাশি মালি আৰু সিলে মালি লাগা নামটো মই পাহৰি যায় থাকে আৰু সাবিনা বেগম বি থাকি আছে আৰু পিয়া গুৰুং লাগে নাম বি পাহৰি যায় থাকে তাই বি প্ৰগ্ৰামতে আহি থাকে তো আৰু প্ৰেমিকা তেৱা
1: ঠিক আছে আৰু লবলে মন আছে কোনোবা নাম ইতিহাস ফিল্ম কি গীত গাই আছে অনুৰাধা পাটোৱাল আৰু কুমাৰ চানু আৰু এইটো গীতটো শুনিবলৈ মন হৈ এনে পচন্দ কৰিছে আমাল বসুমতাৰী আৰু তাৰ পৰা এফ এম ট্ৰাইকপেনলা বহুত বহুত সাথীবিলাকে ডেডিকেট কৰি দি কিনে আছে

0: যদি গাহৰি পালিব কইলে কিমানটা গাহৰি পালিবলে পাৰে, নহলেবি কিমানটা গাহৰি কাৰণে আপুনি মুদ্ৰা যোজনা দে মদত দিয়ে মানুহে?
1: বেছি ভাগটো প্ৰজেক্টৰ ওপৰত বেছি ডিপেণ্ড কৰে। আমি খান প্ৰজেক্টখন বনাইটো ভেটেনেৰি ডক্টৰ খান নিচিনা অফিচাৰ খান নিচিনা তাইখান লগা হিচাপ প্ৰায় আমি খান প্ৰজেক্টটো লয়। তো ইজাততে আমি খান প্ৰজেক্টখন লোৱাটো বিছটা লগা হিচাপ দিটো দি আছে আমি খান না। আৰু ইটো ৱালাটো খালি আমি খান বেংক লগা SBI নহ'লে কহিমা ব্ৰাঞ্চ লগা নিয়ম নহয়। ইটো ৱালাটো নাবাৰ্ড কৈ কিনা কোনটো ৱালা আছে বেংক তাইখান লগা স্পেচিফিকেশ্যন খান বি কোনোবা তাইখান পৰা ইটো ইনেগাটো হ'ব লাগে তাইখান বি তাইখান লগা হিচাপ এটা আছে। ইমান তাক গাহৰি ৰাখিছে কৰিলে অলপ লাভ হ'ব, ইমান তাক ৰাখিলে ইমান লাভ হ'ব কৈ কিনা নাবাৰ্ড লগা বি এটা হিচাপ এটা থাকে। ইটো হিচাপতে ইটা তাক লোৱাটো কিমান তাক ইটো আণ্ডাৰতে পাইছে কমচে কম বিছটা থাকে লগা হিচাপতে দিয়ে আছে ইটা তাকতো। ইটো লগা কমতি হ'লে এইটো অলপ দিগদাৰ হয়।
0: তো এতিয়া শুরু করা বেশি সলভে হওয়া নাই, কিন্তু কোনবা মানুষ তো আগে পড়া শুরু করা পড়া লই কিনা থাকিব। তো এই হিসাবতে মানুষ খান কাম করবলে পারিয়া দেখিব পারিয়া আছে না, লাভ পাবলে পারিয়া
1: পারি আছে পারি আছে। আমি খান কহিমা দে মানুষ বেশি ইটু বলা লাগা আন্ডার দে লোন লওয়া খান মুদ্রা আন্ডার দে লোন লওয়া খান রিপেমেন্ট বি নি কব গলে ঠিক থাকে আছে, ভালহে চলে আছে আর মানুষ খান বিজনেস বি গ্রো হয়ে আছে মানুষ খান না। ইটু লাগা আন্ডার লাভ তো বেশি আছে আৰু গ্ৰ' হৈ আছে বিজনেছ।
0: এনেই ইয়াতে কহিমা টাউন দে আপুনি হান লগত আহি কিনা এইটো মুদ্ৰা যোজনা লগা এইটো স্কিম কাৰণে মদত ল'বলৈ আহিলে, তো তাতে আপুনি খান যাই কিনে তাতে পৰীক্ষা কৰি কিনা চাই না কেনেকুৱা কৰে?
1: এনেকুৱা আছে আমি খানটো মুদ্ৰা লোন একলা নহয় কিনা বিজনেছ লোন কবি নহ'লে এনেকুৱা ৰিলেটেড হাউচিং লোন হবি দুচৰা লোন খান হৈ দিবি আপুনি বাইজা কোৱা নিচিনাটো যাই কিনে সচাবে এইটো বিজনেছ লগা দোকানটো আছে না নাই, নহলে কোনোবা মানুহ গাহৰি পালিবলৈ মন আছে বুলিতো সচাবে মাটিটো আছে না নাই, নহলে তাতে ঘৰ বনাবলৈ আছে গাহৰি ঘৰ বনাবলৈ আছে গৰু ঘৰ বনাবলৈ আছে এনেকুৱা কৰিলে সচাবে এনেকুৱা টাইপ লগা মাটি আছে না নাই, ঘৰটো বনাই কিনে আছে না নাই, এইটোতো আমি খান কৰিবলৈহে আছে। মানুহ খান মিছা কৰি কিনা কোনোবা পৰা নাথাকি কিনা দোকান নাই মাটি নাই এনেকুৱা কৰি কিনা যদি এপ্লাই কৰে এইটো আমি খান চাই কিনা এইটোতো কেঞ্চেল কৰি দিব।
0: আচ্ছা, আৰু কোনোবা মানুহ নিজৰ লগা মাটি নহয় নহ'লেবি দোকান হান খুলিবি নিজৰ লগা ঘৰেতো মানুহ বেছিতো নকৰে, ভাড়াতে থাকে মানুহ লগা জেগাতে থকা এনেকুৱা থৈ, তো এইটো হানটো কেনেকুৱা কৰি কিনা আৰু পৰীক্ষা কৰে আপুনি হান?
1: দোকান দোকান কৈছে ক'লেতো আমি খানটো ট্ৰেড লাইচেঞ্চটো বেছি ইম্পৰ্টেণ্ট হৈ যায়। ট্ৰেড লাইচেঞ্চতে কোন লগা নাম আছে এইটো ইম্পৰ্টেণ্ট। তো তাইতো দুচৰা মানুহ লগা দোকান আছে খুলিবি, দুচৰা মানুহ লগা বিল্ডিং, দুচৰা মানুহ লগা ৰুম আছে খুলিবি, তাই ইটো ৱালাটো তাই এইটো মহিনা মহিনা ইটো লগা ভাড়া দি কিনা তাই ইটো ৱালাটো দোকান চলাই আছে না। তো ঘৰ মালিক আৰু দোকান মালিক তাইজন লগা ভিতৰত এটা এগ্ৰিমেণ্ট এটা থাকে। ইটো ৱালা লগা কাগজ বি আমি খান বাই চান্স নিজৰ লগা ঘৰ নহ'লে এইটো এগ্ৰিমেণ্ট বি লয়। তো নিজৰ লগা ৰুম নহ'লে বি একো প্ৰব্লেম নাই, এইটো এগ্ৰিমেণ্টটো থাকিলে হৈছে।
0: মানুহ খান বস্তি বস্তি এনে কথা কহিমা টাউনহে নহয় কিনা বস্তি বস্তি খান কিবি এনেকুৱা স্কিমটো আহি কিনে আছে এনেকুৱা জানকাৰী খান দিয়ে না, এনে মানুহ খানকে কেনেকুৱা কৰি কিনা আপুনি খান মানুহ খানকে জানকাৰী দি থাকে এইটো লাষ্ট স্কিম কাৰণে?
1: ফাৰ্ষ্ট এইটো আমি খান ছ'চিয়েল মিডিয়া কয় না আজিকালি না নাগা মানুহ খানটো বস্তি বস্তি দি হৈছে বুলিবি ইণ্টাৰনেটটো ঠিকছে গুচি যাইছে আৰু চব মানুহ এনেই ফেচবুক খান হোৱাটছএপ খানটো চব মানুহ চলাই আছে ঠিক কৰিলেতো বস্তি ভালেহে মানুহ খানটো স্মাৰ্ট ৱালা হৈ যাইছে আজিকালিতো। তো আমি খান ফেচবুকতে কৈছোঁ বুলিবি আমি খান লগা বেংক লগা পেজ বি আছে, তো তাতে বি আমি খান সময় সময়তে এইটো ৱালা লগা এডভাৰটাইজমেণ্ট খান বি দি থাকে। আমি খান লগা ৱেবছাইট আছে তাতে বি এইটো লগা এডভাৰটাইজমেণ্ট এনেই দি থাকে আৰু বেংকতে আহিছোঁ কৈছোঁ বুলিবি আমি খান পৰা ইনফৰমেশ্যনটো দি থাকে এইটো লগাটো না। আৰু আমি খান কেতিয়াবা বস্তি বস্তিতে যাই কিনে দুচৰা কাম কাৰণে যাই আছে এনেকুৱা কোৱা দাম দিবি খবৰটো পাৰা তাক মানুহে জানকাৰীটো এনেই দি দিয়ে।
0: এতিয়া মানুহে কাম কৰি থকা মুদ্ৰা যোজনা লগা নিচে পৰা এইটো স্কিম পৰা মানুহ খান লাভ পাই থাকা এইটো লগা হিচাপে মানুহ খান আৰু মন দি কিনে কাম কৰি আছে আৰু মানুহ এইটোতে ভাল পাই কিনা আৰু কদম উঠাই কিনা আপুনি লগত মদত ল'বলৈ অহা এইটো কেনেকুৱা লাগে মানুহ আহি আছে না নাই?
1: মানুহ আহিয়াটো বেছি আহি আছে হ'লেবি মন দুখ লগাবি কথা আৰু কথাটো সঁচা লগাবি আছে। আমি খান নাগা মানুহ খান এতিয়াতো আমি খান নাগা মানুহৰ কাৰণেহে কথাটো কৈ আছে। আমি খান নাগা মানুহ খানটো পইচাটো

0: লোন পাবলে আছে, ব্যাংক পৰা দি আছে, গভৰ্ণমেণ্ট পৰা দি আছে কৈ কিনা মন দে বিজনেছ একেটা কৰি কিনে লাভ পাব এনেকালা মানুহ বি ইমান দূৰ নাহে। আমি খান লগতে 10 জন মানুহ আহিছে বুলিতো 5 জন মানুহতো এনেই আন্দাজতেহে আহে। লোন পাব কেনেকা পায়, কিমান পাব, মই পাব না নাপাব এনেকুৱাহে সুধি কিনে আহে। সঁচা মন পৰা মই বিজনেছ কৰিবলৈ মন আছে এনেকুৱা কৰা মানুহ বি থাকে বুলিবি তাই খানটো কেনেকা ক'ব, আধা আধা আছে মানুহ খানটো একদম মই বিজনেছ ঠিক পাকৰিবলৈ মন আছে ছাৰ আমি খান মোক মদত দিবি নহ'লে মোক এইটো লোন দিবি কোৱালা মানুহটো আৰু পইচা পাই আছে ফ্ৰী পৰা পোৱা নিচিনা আহে মানুহটো একে নিচিনাহে আছে।
1: কোনোবা মানুহ এনেকুৱা স্কিম খান লৈ কিনে কাম কৰিব নাপাৰাবি আছে নে নাই?
0: কোনোবা কোনোবাটো আছে মনটো লাগ কথাটো এইটো আছে পইচা তাইখান পৰা এনেকুৱা বিজনেছ কৰিব এনেকুৱা কৰিব এনেকুৱা কৰিব কৈ আমি খান পৰা চাহ দাম দিটো ফাৰ্ষ্ট ফাৰ্ষ্ট এইটো ঠিক থাকে নিচিনা দেখে কাগজ খান বি ঠিক দিয়ে এনেকা হৈ কিনা আমি খান পৰা লোনটো দি দিয়ে আৰু পিছতে পইচা পা পিছতেতো বিজনেছটো মন নাদিয়া হৈ কিনাতো পইচা কি পাইছে এইটোৰ পৰা সঁচা লাভ কথা আছে। কোনোবা খানটো গাড়ীহে কিনি লয় নহ'লে নিজৰ চলাবলৈ কাৰণেহে পইচাটো লৈ লয় বিজনেছটো নাহালে এনেকুৱা হৈ কিনা বিজনেছটো আৰু ৰান কৰিবলৈ নাপাৰা হৈ যায়। আমি খান পৰা দিয়া লা পইচাটো বিজনেছ লা কেপিটেল নহৈ কিনা পইচা নহৈ কিনাতো নিজৰ লা গাঁৱৰ কাৰণেহে নিজৰ লা মাংসৰ কাৰণেহে আৰু ঘৰ লগা কাম খান কাৰণেহে চলাই দিয়া বেছি আছে এনেকুৱা টাইমতেহে তাখন তেৰাবলৈ নাপাৰে লোন বিয়া হৈ যাবি আছে।
1: তো যদি একজন মানুহটো এনেকুৱা স্কিম লৈ কিনা তেৰাব নাপাৰি যাইছে তো এইটো কেনেকুৱা কৰিবলৈ লাগে?
0: আমি খান ঠিক চাইছে এনেকুৱা কৈছে বুলিতো একবাৰ পৰা বেছি কাৰাৰ পৰা মানুহকেইটো ধৰিবলৈতো নাযায়। মানুহ কোনোবাটো ঘৰতে দিগদাৰ হৈ কিনা নহ'লে বিজনেছ বি সদায়তো ঠিক নচলে কেতিয়াবাতো ওপৰ নিচে বি হয় তো আমি খান ফাৰ্ষ্টে ৰিজনটো চায় তাই কি কাৰণে কেনেকুৱা হৈ কিনা তাই তেৰাব নাপাৰা হৈছে মানুহকে মাতিব মানুহকে সুধাবি সুধিব আপুনি কি হৈছে কেনেকুৱা হৈছে কেলে তেৰাব নাপাৰে এনেকুৱা খান বি সুধিব ঠিক থাকিছে এনেকুৱা কৈছে বোলে আমি খান পৰা মৰম কৰা লগা বি ষ্টাইল আছে আমি খান নিজৰ লগা না নহ'লে তাহাঁকে আপুনি এনেকুৱা কৰিবি এনেকুৱা কৰিবি কৈ কিনা ৰাস্তা বি দেখাব হ'লে বি তাইতো তাই নিজৰ পইচা উল্টা চলাই কিনা বিজনেছ তাইহে মন নাদি কিনা ভাল পৰা কৰা নাই এনেকুৱা কৰিলেতো আমি খান উপায় নাই আমি খান নিয়ম হিচাপে কাৰাৰ পৰা একশ্যন বি ল'বলৈ ওলাই আৰু তাই লা হাত পৰা পইচা ল'বলৈ থাকে নহ'লে তালা দোকান দে আচল নিয়ম হিচাপে তাইতো এনেই ইয়াতে কাপোৰা দোকান দেহে বেছি মুদ্ৰা কৰিছে সেইটো কাৰণে এনেই এক্সাম্পলটো কাপোৰা দোকান কবি নিয়ম হিচাপেতো তাই তেৰাবলৈ পাৰা নাই কৰিলেতো তাই লগা দোকান দে কাপোৰা কিমান আছে এইটোতো বেংক মালিক হৈ যাব এনেকুৱা হৈ কিনা বেংক পৰাহে এইটো চামান খানটো লৈ কিনা এইটো লগাহে বিক্ৰী খান কৰি কিনা কি ৰিকভাৰ কৰিব পাৰে ৰিকভাৰ কৰিব আচল নিয়ম দুইটো আছে ঠিকটো নহৈছে বুলিতো তাই লা কোৱা নিচিনা গাহৰি খান হবি কি খান হবি তাই লা কি চামান লাগেঞ্চতে তাই লোন লৈছে এইটোতো বেংক মালিক হৈ কিনা এইটোতো বিক্ৰী কৰি কিনা তাতে পৰাহে ৰিকভাৰ কৰিবলৈ লগা আছে।
1: আপুনি এখন লগা বেংক তে পইচা লোৱা লগা চামান চামান নাথাকিছে বুলি এইটো আৰু দুচৰ উপায় মানে আপুনি এনে লছ হ'ব
0: আমি খানটো বেংক পৰাতো এইটো মুদ্ৰা লগা আণ্ডাৰেতো আৰু কিবা এটা থাকে গভৰ্ণমেণ্ট লগা আণ্ডাৰে এটা ইঞ্চুৰেঞ্চ লা স্কিম বি এটা আছে এইটো ৱালা লগা আণ্ডাৰে কভাৰ হৈছে বুলিতো চি জি টি এম এছ চি কৈ কিনা আৰু চি জি এফ এম ইউ খন এনেকুৱা কৈ কিনা এইটো ফুল ফৰ্মটো এনেই নকৈ দিব হ'লে বি এনেকুৱা লা ইঞ্চুৰেঞ্চ লা স্কিম খন বি কোনোবা কোনোবা থাকে তো বাই চান্স পৰা কোনোবা মানুহৰ পৰা ঠিক পাতিৰা নাই কৈছে বুলিতো আমি খান পৰা ইটো লগা আণ্ডাৰতে গভৰ্ণমেণ্ট পৰাহে আৰু বেংকে পইচা তেৰা লগা বি থাকে এইটো ভাল পৰা এনেকুৱা ভাবিছে বুলিতো বেংকটো বেছি লছ খোৱা নিচিনা আৰু লোন দি কিনা নাতেৰাটো তাই তাইৰ কাৰণে লাভ হোৱা নিচিনা তাই নাতেৰাব আৰু তাই লগা পইচা দিবলৈ থকাটো উল্টা গভৰ্ণমেণ্ট পৰাহে বেংকে তেৰাই দি আছে এনেকুৱাটো তাইতো লাভ পোৱা নিচিনা হ'লে বি এনেকুৱা বি নহয় মানুহ এটা একবাৰ লোন লৈ কিনা তাই নাতেৰাইছে এনে কৈছে বুলিতো বেংক পৰা বি এইটো মানুহকেইটো এনেইতো নাচাৰে 10 সাল 12 সাল 15 সাল বুলিবি এইটো মানুহ কিন্তু এনেই খেদাই এইটো ৱালা লগাটো আৰু আজিকালিতো চিভিল ৰিপৰ্ট কৈ কিনা আৰু আলাগ আলাগ ৰিপৰ্ট আছে এইটোতো মানুহ লোন কোনটো বেংকতে লৈছে কি ব্ৰাঞ্চতে লৈছে চব আজিকালিতো আধাৰ কাৰ্ড আৰু পেন কাৰ্ড পৰা দেখি যায় একটা মানুহটো এছ বি আইতে নহয় ষ্টেট বেংকতেহে নহয় দোচৰা বেংকতে বি লোন লৈছে কবি এইটো লাই ৰিপৰ্ট বি তাতে ওলাব তো তাই নেক্সট টাইম এইটো মানুহটো দোচৰা বেংকতে যায় কিনা মোক লোন দিবি না কৈলিতো তাই নাতেৰাই কিনা থাকিছে বুলিতো তাতেতো ওলাই যাব এনেকুৱা হৈ কিনা এইটো মানুহটো আৰু লাইফতে লোন আৰু পাবলৈ বেছি দিগদাৰ হৈ যায়।
2: আপুনি খান চব মানুহবি মুদ্ৰা য়োজনা

প্ৰগ্ৰামটো আকৌ শুনিব দুশোৱা গীত, আৰু এইটো গীত কাৰণে লিখি কিনে পতা আছে বগাজান পৰা অভিজিত, আৰু তাই মাঙি আছে ফিল্ম লগা নাম আছে শ্ব'ৰ ইন দ্য চিটি, আৰু এইটো গানা এনি চং বাজাই দিবি কোৱা যায়, আৰু তাই এইটো গানাটো এভৰি ওৱানকে ডেডিকেট কৰি দিয়া আছে চব মানুহকে। তো থেংক ইউ চ' মাচ অভিজিত। এতিয়া শুনিব আপোনালোকে মোহন কানন লগা ৱাস্তে, ফিল্ম আছে শ্ব'ৰ ইন দ্য চিটি, তো গানা লগা নাম আছে উজালে বাজ।

প্ৰগ্ৰামটো আকৌ শুনিব দুশ্ৰা গীত, আৰু এইটো গীত কাৰণে লিখি কিনে পঠিয়া আছে দেৱাশীষ হাজৰিকা, ডিষ্ট্ৰিক্ট আছে মাজুলী আসাম পৰা। মেৰি তৰফ চে লক্ষী দাস, লক্ষী দাস সুনীতা বসুমতী প্ৰেমিকা কো ডেডিকেট কৰ দিজিয়ে কৈ কিনে লিখি আছে। ৱেল থেংক ইউ সব মচ দেৱাশীষ হাজৰিকা, যো গান আপুনি মঙা হে মে আবি বজা দেগা। ও গীত কা বোল হে আখ লৰ যাৱে, লাভ ইয়াত্ৰী ফিল্ম পৰা আছে, আশীষ কৌৰ, জুবিন নাউটিয়াল আৰু পাশ্চালাগা ৱাস্তে।